0: हेलो
1: हेलो
0: फोन
1: हेलो
0: सेट्सिगा हेलो फोन सेट्सिगा रेडियो सेट्सिगा खरा नकना बमाली
1: थासे करे
0: कनाव बिरबनो हेलो लेडीज त तराम लोक चरी
1: नारांगबम आवांग लकाई रेगी कोनो जन कुमारी ने
0: नारांगबम दिगी कुमारी होजी होजी सिबु कमदो पानबीर की करम करम पानबीर के
1: असियाम नुआई न पाली हांदे की नंगो वु चला न नुआई बगो न नाय न बदु रिति थांजरे
0: नंगो बी को बी चेक ला ना
1: खम लई चले
0: नंगो बी
1: बजु भरे यावे अदगी आई जी बी हे हा कि थरे फुल लगे ताउ निगरा न हाल लई चसरे
0: इसिंग दिए दुमक हुनबे याबगी फिबेम द लैरे ब इसिंग गी कसु वानिंगाय लैथे Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. ဖုန်းကြီးသူကပါရဲ့ငုံဝါနငိုင်ရံဘဒုဖန်ငယ်နဖုန်းကိုစကင်းနတောက်ကြပါငုံဝါနငိုင်ရံဘဒုငုံလာဲလောက်ရှင်းကြီးသဘကကိုက်တဲ့ဟဲ့နဝခနငိုင်ပနီအဒုဘမခတာရက်ပါလောက်ရှင်းသူစုဖဇနပန်ဒနာကွာတင်အဒီကအဒုဒါချန်းဒနာမဟီမရုံဖဇနဖငါကလောက်ပထုတ်တဖဇနခွေချမီနဘကွာစီစီနီခွေနသံဇရီဘစီယမ်ငုံငိုင်ကြီးငုံငိုင်ဘဝဖုံမဖုန်တောက်ပြရက်လကသံပြရက်ပနီအဒုဒီအတောပကနာနမှုကရီကရံဘဝဖုံ